আজি ৰাতি 7:30 শুনিবে 12 বৰষ ভৰিচি হস পৰে পৰে শুনিবে কৃষি সংসাৰ কাৰ্যক্ৰম এতিয়া লাইভ ফোন ইন কাৰ্যক্ৰম ডায়েল নম্বৰ কৃষি সংসাৰ শুনিবে ৰাতি 8:02 শুনিবে সম্বলপুৰী গীতৰ কাৰ্যক্ৰম কণ্ঠশিল্পী চিন্তামণি সাহু অচিত্তৰঞ্জন বেহেৰা আজি ৰাতি 8:15 শুনিবে ভক্তি সংগীতৰ কাৰ্যক্ৰম।